স্টেটি এতিয়া সশিয়াল মিলমিলা পৰা শান্তি দি গড়বড় কৰিবলৈ কোশিশ কৰি আছে রিপোর্ট কৰিবলৈ অনুরোধ কৰিছে। নাগালেণ্ড পুলিশ পৰা কৈছে কি অৱস্থাটো চাই ৰাখি আছে আৰু স্টেটি শান্তিৰ লগত কানুন আৰু হুকুম ঠিক ৰাখিবলৈ সব দৰকাৰ কদমখন উঠাই ৰাখি আছে। নাগালেণ্ড চৰকাৰ বা সব unauthenticated state government employees logote identity documents juma kori kina personal information management system PIMS nichede verification koriboli janai dise personal and administrative reforms department ba ekta notification do PIMS tel bra